মাজৰে বুৱতী নৈ অ মুগা ইপাত দুগা খিপাত মাজৰে বুৱতী নৈ এ চৰাই হোৱা হলে এ উৰি গলোহেঁতেন